0: सभी इन्वेस्टर जागरूकता पहल। जानकारी के लिए सभी इन्वेस्टर वेबसाइट विजिट कीजिए डाउनलोड सभी सारथी ऐप।
1: আমি যোনটো এজন জেকাৰী এজনৰ মা আৰু আমাৰ ফিনিশ্বাৰ্জন একাডেমীৰ পৰা দুহেজাৰ আঠ ক্লাছ ছিক্স অনা হয়।